0: এয়া আকাশবাণী গুৱাহাটী। পুৱা আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও এতিয়াও পানীৰ তলত সাতখন জিলাৰ বিস্তীৰ্ণ অঞ্চল। উজনিৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি জনসাধাৰণক মুখ্যমন্ত্ৰী সকলো ধৰণৰ সহায়ৰ আশ্বাস। ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ আজি অসম আগমন। কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত 263টা বান ব্যৱস্থাপনা প্ৰকল্পৰ বাবে 2,536,96,00,000 টকা ব্যয় কৰিছে বুলি ৰাজ্যসভাত মন্ত্ৰী ৰাজভূষণ চৌধুৰীৰ তথ্য প্ৰকাশ। শিৱসাগৰৰ 545খন বান ক্ষতিগ্ৰস্ত বিদ্যালয়ৰ আন্তঃগাঁথনি, শিক্ষা সামগ্ৰীৰ ক্ষয়ক্ষতিৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিবলৈ শিক্ষামন্ত্ৰী নিৰ্দেশ। আৰু লোকপিয়লৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত স্বগণনা অব্যাহত, জনসাধাৰণক সজাগ কৰাৰ বাবে প্ৰশাসনৰ বিশেষ কাৰ্যসূচী। নমস্কাৰ, পুৱা আঞ্চলিক বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও সাতখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি আৰু লখিমপুৰ জিলাৰ 380খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত 1,28,071 লোক প্ৰভাৱিত হোৱাৰ উপৰি 14,230 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। শিৱসাগৰ জিলাত কালি পুনৰ দুটা মৃতদেহ উদ্ধাৰৰ পাছত ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 87 হৈছেগৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নাজিৰা, মাহমৰা আৰু সোণাৰী সমষ্টিৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে নাজিৰা সমষ্টিৰ চন্তক, নেপালীখুটি আৰু সুন্দৰপুখুৰী অঞ্চল পৰিদৰ্শন কৰাৰ পাছত মাহমৰাৰ চুমনিগাঁও আৰু সোণাৰীৰ 8 নম্বৰ ৱাৰ্ডত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। তেওঁ কয় যে 9 আগষ্টৰ পৰা চৰকাৰী বিষয়াসকলে ক্ষতিগ্ৰস্ত ৰাইজৰ ঘৰে ঘৰে গৈ ক্ষয়ক্ষতিৰ জৰীপ চলাব। তেওঁ শেহতীয়া বানত অকালতে প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়ক সমবেদনা জ্ঞাপন কৰাৰ লগতে কেইবাটাও ভুক্তভোগী পৰিয়ালৰ হাতত চৰকাৰী আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে। বানত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰসংস্থাপনৰ বাবে চৰকাৰে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ আশ্বাস দিয়ে।
1: ৰাইজৰ লগত কথা পাতি ৰাইজৰ সমস্যাবিলাক আমি যিমান পাৰোঁ সমাধান কৰিম। মই এটাই কৈছোঁ যে মানুহৰ কষ্ট বহুত বেছি, কাৰোবাৰ গৰু মৰিছে, কাৰোবাৰ পৰিয়াল হেৰাইছে, কাৰোবাৰ ঘৰ উটি গৈছে, ৰাস্তা গৈছে, গোটেইখিনি মই নিজে দেখিছোঁ আৰু যাক যেনেকৈ যিমান পাৰোঁ আমি সহায় কৰিম।
0: ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত আয়োজিত এটা অনুষ্ঠানত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়াললৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰে 15,000 টকাকৈ অন্তৰ্বৰ্তীকালীন আৰ্থিক সাহায্য প্ৰদানৰো শুভাৰম্ভ কৰে। ৰাজ্যৰ বান পৰিস্থিতি বুজ লোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আজি অসমলৈ আহিব। আজি বিয়লি 2:30 বজাত ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত হ'ব। শ্ৰীনাড্ডা আজি নিশা ডিব্ৰুগড়তে কটাই কাইলৈ উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িতৰ সৈতেও মত বিনিময় কৰিব। তেওঁ বান শিবিৰত থকা লোকসকলৰ অৱস্থাৰো বুজ ল'ব। তদুপৰি ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বৈঠক অনুষ্ঠিত কৰি বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত 263টা বান ব্যৱস্থাপনা প্ৰকল্পৰ বাবে 2,536,96,00,000 টকা ব্যয় কৰিছে। ছিকিমসহ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বাবে চলিত বৰ্ষৰ মাৰ্চ পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে এই ধন ব্যয় কৰিছে। ৰাজ্যসভাত কালি জলশক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰাজভূষণ চৌধুৰীয়ে এই তথ্য প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এই প্ৰকল্পসমূহৰ অধীনত বান আৰু খহনীয়া নিয়ন্ত্ৰণ, নলা নৰ্দমা আদিৰ নিৰ্মাণ কাৰ্য কৰা হৈছে। ব্ৰহ্মপুত্ৰ বোৰ্ডে উত্তৰ পূৰ্বাঞ্চলৰ বান নিয়ন্ত্ৰণৰ বাবে

0: 52খন মাষ্টাৰ প্লেন প্ৰস্তুত কৰা বুলিও মন্ত্ৰীগৰাকীয়ে সদনত প্ৰকাশ কৰে। আন দীৰ্ঘম্যাদী বান নিয়ন্ত্ৰণ ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে জলশক্তি মন্ত্ৰালয়ে 2025ৰ আগষ্টত বানপ্ৰৱণ অঞ্চলসমূহৰ বৈজ্ঞানিক মূল্যায়নৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ ফ্লাড প্লেইন জ'নিং সন্দৰ্ভত কাৰিকৰী নিৰ্দেশনা প্ৰেৰণ কৰিছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কালি শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলত শিক্ষা ব্যৱস্থাৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। তেওঁ জিলা শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকতো মিলিত হয়। বৈঠকৰ পাছত মন্ত্ৰীগৰাকীয়ে কয় যে জিলাখনৰ 1232খন বিদ্যালয়ৰ ভিতৰত 545খন বানত ক্ষতিগ্ৰস্ত হৈছে। মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ আন্তঃগাঁথনি, শিক্ষা সামগ্ৰী আৰু অন্যান্য ক্ষয়ক্ষতিৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয় যে ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰীৰ বাবে ইতিমধ্যে নতুন পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে আৰু বিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তে ইউনিফৰ্মৰ ধনো মুকলি কৰা হৈছে। ক্ষতিগ্ৰস্ত প্ৰতিখন বিদ্যালয়ৰ বাবে মুখ্যমন্ত্ৰীয়ে 2 লাখ টকাকৈ সাহায্য ঘোষণা কৰা বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰী ডাঃ পেগুৱে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত পাঠদানৰ সময় সীমিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ক্ষতিগ্ৰস্ত মাধ্যমিক বিদ্যালয়সমূহত শীঘ্ৰেই শিক্ষাৰ স্বাভাৱিক পৰিৱেশ ঘূৰাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ ল'ব বুলিও উল্লেখ কৰে।
1: শিৱসাগৰ জিলাখনত যিটো অভূতপূৰ্ব বানপানী হ'ল তাৰ পৰিপ্ৰেক্ষিতত আজি শিৱসাগৰ জিলাৰ শিক্ষা বিভাগৰ সকলো বিষয়া তেওঁলোকৰ লগত তাৰ ওপৰত আমি আলোচনা কৰোঁ। জিলাখনৰ প্ৰায় 1232খন বিদ্যালয়, তাৰ ভিতৰত 545খন বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে আৰু বিদ্যালয়সমূহৰ ক্ষতিগ্ৰস্ত হোৱাৰ তাৰ মাত্ৰা বা পৰিমাণ বেলেগ বেলেগ। পুথি ইতিমধ্যে প্ৰেৰণ কৰা হৈছে আৰু যোৱাকালি ইউনিফৰ্মৰ কাৰণে যি পইচা, সেই পইচা আমাৰ বিদ্যালয়সমূহৰ যি SMC থাকে, স্কুল মেনেজমেণ্ট কমিটি, স্কুল মেনেজমেণ্ট কমিটিলৈ হস্তান্তৰ কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ মানে প্ৰাৰম্ভিক ৰেষ্টৰেশ্যনৰ কাৰণে 2 লাখ টকা দিব।
0: ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অংশত কাইলৈ পৰ্যন্ত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাছাৰ, ডিমা হাছাও, পশ্চিম কাৰ্বি আংলং, বিশ্বনাথ, লখিমপুৰ আৰু তিনিচুকীয়া জিলাৰ বহু অংশত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে অসমৰ নাগালেণ্ড সীমান্তৱৰ্তী প্ৰায়বোৰ জিলাতেই য়েল' এলাৰ্ট জাৰি কৰিছে। বৰষুণৰ বাবে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলা প্ৰভাৱিত হোৱাৰ আশংকা কৰা হৈছে। ইপিনে কামৰূপ মহানগৰ জিলাত ধাৰাষাৰ বৰষুণৰ ফলত পানী জমা, আকস্মিক বান, ভূমিস্খলন হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জিলাৰ প্ৰশাসন আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি আছে আৰু তাৎক্ষণিক সঁহাৰি ব্যৱস্থাসমূহ সাজু কৰি ৰাখিছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এই জিলাসমূহৰ লোকসকলক যাৱতীয় সাৱধানতা অৱলম্বন কৰাৰ লগতে সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনাইছে। দৈনিক অহা যোৱা কৰা যাত্ৰী অথবা দূৰণিবতীয়া যাত্ৰীসকলক বতৰ বিজ্ঞানৰ জাননীৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰা কৰিবলৈ আৰু পৰাপক্ষত বৰষুণৰ সময়ছোৱাত যাত্ৰা এৰাই চলিবলৈ কোৱা হৈছে। একেদৰে নিম্ন অঞ্চল আৰু পাহাৰীয়া এলেকাত বাস কৰা লোকসকলক বান আৰু ভূমিস্খলনৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ৰূপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ ধেমাজি, লখিমপুৰ আৰু মাজুলীৰ জনসাধাৰণ চিন্তিত হোৱাৰ কাৰণ নাই বুলি ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আশ্বাস দিছে। তেওঁ কয় যে প্ৰবল বৰষুণ অথবা হঠাতে নদীৰ পানী বৃদ্ধি পালে অতিৰিক্ত পানী সাময়িকভাৱে জমা ৰাখি আৰু পাছত নিয়ন্ত্ৰিতভাৱে এৰি দি বান্ধ হ্ৰাস কৰাৰ ক্ষমতা বান্ধটোৰ আছে। NHPCৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন কৰি কালি ডাঃ পেগুৱে এই আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে কালি গেৰুকামুখত থকা NHPCৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন কৰি বান্ধটোৰ সুৰক্ষা ব্যৱস্থাৰ বুজ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি ডাঃ পেগুৱে কয় যে অভিযন্তাসকলৰ সৈতে কথা পাতি তেওঁ এই বান্ধটো সম্পূৰ্ণ সুৰক্ষিত আৰু পানী এৰি দিয়াৰ সমগ্ৰ প্ৰক্ৰিয়া সতৰ্কতাৰে নিৰীক্ষণ কৰি সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰখা হৈছে বুলি প্ৰতিয়ন যায়। তেওঁ কয় যে নদীৰ তলৰ পৰা 116 মিটাৰ ওখ এই বান্ধৰ জলাশয়টোত 92 মিটাৰ পৰ্যন্ত পানী জমা হৈ আছে। তদুপৰি বান্ধ নিয়ন্ত্ৰণৰ বাবে অতি কমেও 15 মিটাৰৰ ফ্লাড কুশ্যন অৰ্থাৎ পানী ধৰি ৰখাৰ খালী ঠাই ৰখা হৈছে। বৰ্তমান নামনিৰ ফালে প্ৰতি ছেকেণ্ডত প্ৰায় 3800 ঘনমিটাৰ পানী এৰি থকা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। নামনি অঞ্চলৰ জনসাধাৰণৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি তেওঁ সংশ্লিষ্ট সংস্থাই অতি নিষ্ঠাৰ যত্নেৰে বান্ধটো পৰিচালনাৰ দিশত সমন্বয়েৰে কাম কৰি আছে বুলি উল্লেখ কৰে। ইপিনে মন্ত্ৰী ডঃ পেগুৱে কালি ধেমাজি জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰিদৰ্শন কৰে। তেওঁ জিলাখনৰ জীয়াঢল নদীৰ বাঢ়নী

0: পানীয়ে বিস্তৰ ক্ষতি কৰা অঞ্চলটোৰ ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লয়। অঞ্চলটোক বান আৰু খহনীয়াৰ পৰা সুৰক্ষিত কৰি ৰখাৰ বাবেও মতি ডাক্তৰ পেগুৱে ৰাইজক আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে ধেমাজি সমষ্টিৰ মাজেৰে প্ৰবাহিত কুমতীয়া জীয়াঢল নৈৰ বাওঁফালৰ মথাউৰিও পৰিদৰ্শন কৰে। এই মথাউৰিটো পৰিদৰ্শন কৰি মন্ত্ৰী ডাক্তৰ পেগুৱে জলসম্পদ বিভাগক মথাউৰিৰ কাষ চাপি অহা জীয়াঢলৰ সুঁতিটো নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা দিয়ে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। লোকপিয়ল 2027ৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত স্বগণনা অনুষ্ঠিত হৈছে। কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই জিলাখনৰ জনসাধাৰণক এই কাৰ্যসূচীত অংশ লৈ স্বগণনা সম্পন্ন কৰিবলৈ আহ্বান জনায়। জিলা আয়ুক্তগৰাকীয়ে কালি অনলাইনযোগে তথ্য পূৰণ কৰি স্বগণনা প্ৰক্ৰিয়া সম্পন্ন কৰে। শ্ৰীমিশ্ৰই নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত স্বগণনা সুবিধাৰ সদ্ব্যৱহাৰ কৰি এই ৰাষ্ট্ৰীয় কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশ ল'বলৈ জনসাধাৰণক আহ্বান জনায়।
1: 2 আগষ্টৰ পৰা আমাৰ কামৰূপ জিলাতো স্বগণনা আৰম্ভ হৈছে আৰু আমি অনলাইন যোগে আজি এই তথ্যসমূহ পূৰণ কৰি কিছু সময় আগতে ছেল্ফ ইনুমাৰেশ্যন সম্পূৰ্ণ কৰিছো। কামৰূপ জিলাৰ সকলো নাগৰিকক আমি এই স্বগণনা কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই গোটেই জনগণনা 2027ৰ এই যিটো প্ৰক্ৰিয়া এইটো সফল ৰূপায়ণ কৰিবলৈ লগতে সহযোগিতা আগবঢ়াবলৈ আমি আন্তৰিকতাৰে আহ্বান জনাইছো। আৰু এই স্বগণনাৰ অনলাইন পৰ্টেল যোৱাকালিৰ পৰা খুলিছে আৰু মুকলি কৰা হৈছে আৰু 16 আগষ্ট 2026 খোলা থাকিব আৰু লগতে ইয়াৰ ঠিক পৰৱৰ্তী সময়ত অৰ্থাৎ 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে ডোৰ টু ডোৰ ইনুমাৰেশ্যন আৰম্ভ হ'ব। অৰ্থাৎ আমাৰ ইনুমাৰেটৰসকল প্ৰত্যেক ঘৰে ঘৰে যাব আৰু তেওঁলোকে গৈ তথ্যসমূহ সংগ্ৰহ কৰিব। কিন্তু যিসকলে ইতিমধ্যে স্বগণনা কৰে তাৰ আমি ইনুমাৰেশ্যন কৰোতে আমি যথেষ্ট সফলভাৱে আৰু কম সময়ৰ ভিতৰতে আটাইখিনি প্ৰক্ৰিয়া সমাপ্ত কৰিব।
0: যোৰহাট জিলাত এই স্বগণনাৰ বাবে জিলা প্ৰশাসনৰ লোকপিয়ল শাখাৰ উদ্যোগত জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ে ব্যাপক প্ৰচাৰ চলাইছে। ৰাইজে যাতে কোনো অসুবিধা নোহোৱাকৈ নিজৰ বাসগৃহৰ পৰাই অনলাইন মঞ্চত নিৰ্ভুলভাৱে তথ্য দাখিল কৰিব পাৰে তাৰ বাবে সচেতনতা সৃষ্টি কৰা হৈছে। জিলাখনৰ মেলেং বজাৰ, লিচুবাৰী বজাৰ, চিনামৰা বজাৰ, ডিয়ক হাস্পতাল পথ, জগদুৱাৰ তিনিআলি, বামুণপুখুৰীকে ধৰি কেইবাটাও অঞ্চলৰ ৰাজহুৱা স্থান আৰু চাহ বাগিচাত এই প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এতিয়া আহক আজি গুৱাহাটীৰ প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাও পৰিস্মিতা দিহিঙীয়াৰ সৈতে।
2: ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি, চৰকাৰে অব্যাহত ৰখা সাহায্য অভিযান, কেইবাখনো ৰাজ্যত হোৱা উপ নিৰ্বাচনৰ ফলাফলকে ধৰি বিভিন্ন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। ৰাজ্যৰ বান প্ৰভাৱিত জিলাকেইখনৰ লোকসকললৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ ব্যৱস্থাৰ জৰিয়তে 15,000 টকাকৈ অন্তৱৰ্তীকালীন আৰ্থিক সাহায্য প্ৰদানৰ কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা, দ্য চেণ্টিনেলকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতত বাতৰিটোৰ শিৰোনাম, উজনিৰ বান ক্ষতিগ্ৰস্ত 62,000 পৰিয়ালক 15,000কৈ প্ৰেৰণ। বানৰ পাছতে উদ্ভৱ হোৱা সংক্ৰমণৰ এটা বাতৰি আমাৰ অসম কাকতে, ৰোগ সংক্ৰমণে চানিছে বানাক্ৰান্ত অঞ্চল, চিকিৎসা অবিহনে একাধিকৰ মৃত্যু শিৰোনামেৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত 263টা বান ব্যৱস্থাপনা প্ৰকল্পৰ বাবে 2,536,96,00,000 টকা ব্যয় কৰিছে। ৰাজ্যসভাত কালি জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীয়ে এই তথ্য প্ৰকাশৰ বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি অসম ভ্ৰমণ কৰিবলগীয়া বাতৰি এটা অসমীয়া খবৰ আৰু দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বান ক্ষতিগ্ৰস্ত নেপালী খুঁটিত পানী হ্ৰাস পোৱাৰ পাছত ভয়াৱহ পৰিস্থিতি, বাঁহগছৰ ওপৰত জাবৰৰ দমত লাগি থকা এটা মৃতদেহ উদ্ধাৰৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমৰ বান পৰিস্থিতিৰ সুযোগ লৈ এটা অসাধু চক্ৰ তৎপৰ হৈ পৰাৰ বাতৰি দৈনিক অসম কাকতে দুৰ্যোগৰ সুযোগ লৈছে অখ্যাত সংগঠনে শিৰোনামেৰে প্ৰকাশ কৰিছে। দেশৰ কেইবাখনো ৰাজ্যত শেহতীয়াকৈ হোৱা উপ নিৰ্বাচনৰ ফলাফল কেন্দ্ৰিক বাতৰিকো আজি কেইবাখনো কাকতে আগস্থান দিছে। অসমীয়া খবৰ কাকতে বিহাৰত প্ৰশান্ত কিশোৰৰ বিজয়ক ঐতিহাসিক অভিহিত কৰি এই সন্দৰ্ভত এটা বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ পৰিস্মিতা। কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বন সুৰক্ষা বাহিনীৰ গুলীচালনাত ফুংখা বসুমতাৰী নামৰ লোক এজনৰ মৃত্যু হোৱাৰ ঘটনাক লৈ জিলা প্ৰশাসনে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে কালি এই বিষয়ে প্ৰকাশ কৰে। অহা এমাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন সম্পূৰ্ণ হ'ব বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও এতিয়াও পানীৰ তলত 7খন জিলাৰ

0: lo tumke
1: A hok lo lake nilitum ki pho bi nong akam lo bima pulo tang te nilitum jir lo ave ada prang ave aner lo ave mane apor lake kai sitame nitum ave nitum ni mek jang het sitame ajo sitame nilitum du nang po la pen la pha nitum se ka chilanga hem prab jin pen la so aphan asar pimara pha nitum pele nang po la pen pon nang po lake nilitum ki chetong ve la pen ki pho ve akam lo bima pulo tang te dunde pulo tang te nitum phanta ko ka sik sang du thu ko lake nilitum asa bangke laso asar pimara long nilitum me thanks pi ponvek nang ji lapen dun vek nang ji lapen nilitum ma ke do dun klung ke nang ni sitame ka admit bang ke nilitum admit dun nang ji admit pen ka do ka we kam hada klem kang erlo pulote nilitum bang ke chewang bang chewang thulo
0: kalandi tang di nila non nang li tum klem bom long pen ke nang li tum mina rong su pi pen an para ka prek long pustami nang li tum dam dam ma survey pustami
1: सर्वे बैंक एनिली तुमका कपड़े के दाम दिलो मिथ्यांग एरिया सी चे सर्वे छो पुपीमा पुलोतांग ते आ एरिया तीन लोग आशा दो रेप लो अपोसी आ सर्वे बैंक के लानी तुम मिथ्यांग अना के तैंग आ रोंग रोंग को आंसी ए फाना के तैंग मा लबांग सो रोंग बांग मांग के ए मिथ्यांग सी चे सर्वे रेप पो ए मिथ्यांग सी चिपी रेप पो
0: तंग तिला कि सर्वे की नंगली तुम चिकलो जोन को आन पेन सी दाम दाम लो
1: चिकलो यन कौन मन ने लबंग के निकान की मिलो ते नीली तुम सर्वे पीना पो नॉन नीली तुम सर्वे या पोर लो सर्वे बम लो लपे नॉन ला अप्रैल माते मार्च अच्छे क्लो बैंक नीतुम सर्वे पीलाप नंग जी कान बैंक से नील तुम सर्वे बैंक के पीना पीमा पुलो तंग ते सर्वे मार के नंग के बाद दो नंग के कम दो मत ने की ठीक दो ना की मी के बैंक दो लसन पोसी नीतुम अनिकान बैंक से अदाक सर्वे बैंक के पीना बो
0: तंगते लानंग ली तुम के सर्वे लोग पेन के नंगली तुम पीपी लो नंगली तुम के लांग पोन के
1: के सर्वे दाम हुत बैंक के ला नॉन असन सर्वे पिनांग जी बहुत बैंक के नी तो मुनित अफाई सी एन पोंचोट ओ सोमार बैंक कान दो लपेन ला हेमी सियांग बोंग बैंक आन सी दो मा ला सो सर्वे एन पोन पो लपेन आधार कार्ड लपेन ला आईडी ला हाय बैंक नी लितुम टॉक पोन पो एन पोन पो ला हाय सी ए सर्वे हुत के क्लेम पोंचो
0: तंगते नी नंगली तुम ला हाय के क्लेम चपा दुख पेन नंगली तुम अफान सरकार पेन पुस्तामी बाइनोंग लपसो नंगी पिपोन दो मा
1: আহক লো লা ব্যাংকে নিলি তুম ফান বাইনং কে ক্লেম কে চেং হই কিনি তুম ফান বাইনং আবি এ সরকার ব্যাংকে সিতামে সরকার পেন কাবে মানে দোলো সিতামে এ সোচ পাথে আসার পিমার ফান নিলি তুম লং ঠেক নাং জি লাজং সি নি তুম ব্যাং ট্রক লে লং পুতে ব্যাং ট্রক আর নাম লং পন পো বা এ ব্যাং প্লি লে লং সা ব্যাং প্লি আর নাম সি লং পন পো হাল কে ক্লেম কে চেং হই ব্যাংকে লা পেন আ ফি থু ব্যাংকে নিলি তুম ফান 2015 আন পেন কে নি তুম ফান এ স্যালারি পহে দি বাইনো আ হিসাব নিলি তুম হানাং পিপন লো সুরি সি পেনসিয়া কো নি তুম ফান নিংকান থম প্লি আনি তোমা সুরি সিপেন নাং পিলো লাপেন আফি ব্যাংকে সুরি হিনি নাং বাদ পন থুলো সুরি হিনি নাং বাদ পেন আফি থু আন ব্যাংকে সুরি কে থম সুরি কে থম পেন পিনিং আন ব্যাংকে সুরি প্লি নাং পিপো পোস্তানি লিতুম দেং লং লেলা নিতুম কে লং পন বম লো আছে ক্লোজন ব্যাং রেগুলার সিনিতু মাতে কাই কে সিনি লিতুম আছে ক্লোজন ব্যাং লং পন বম কে দাম তাং আন কে সেতামে লা নন সুরি হিনি রা ইং কয় রা ফো ব্যাংকে নিলতুম চে ক্লোজন নি পেন এফং চে ক্লোজন থম পেন এফং লা সন সিনিতুম লং পন
0: তাংটি নি কেপা জুটসি আলাম নার জুপন ল্যাং নন নাং লিক্লেম চেপা দুক পন আসায়া সন্থত আনুট কাপ্রেক লাপুসন থাক থাক নিং কে হাং দু পুতে নাংলি পিবিডি সোরেসি পিজি আনসোসে ক্লেম বম আবাং ফি লাপেন ও উইকিমিয়া তোমা ফান ইসি নিং পারুং পঞ্জিয়া ফান
1: তলা সলামা কে নিলি নন কে ক্লেম বম আকাম আলং কাছি পিদ্দুক আলং পেন নন কি থুরমি তুম ফান কে থান পঞ্জি কে লাসন হেলো এ আকাপ্রেক কে এ আসা আফান কে লাসন আকাম বাঙ্কে কাপ্রেক আফান বাঙ্কে কি পিজি ব্যাংকে নন ব্যাংকে পিপন ঠেক ঠেলো সেতামে অন আন লা কে মেসেন আফান আলাং লিতুম আকায় আলং কে মেসেন জি আফান কে দো কে থা কা তো কা ওয়ে আফান কে কে থান কি মুম পন নাং জি লাহায় ব্যাংকে নিলি উন আন পেন কে বর ইপন আলা পেন বর ইপন পো
0: চুরো পার্লনি ও নাং লিয়া পর কা চিপি পেন কা দু কা ওয়ে রেডিও কার জোরা রা ফান আকি নাং সট পুথাক সোয়ালু তোমা ফান নাং লি ক্লার্ডাক পেন থান বা চিনি পন অপ চুরো ল কার্ডম
2: লাপন আপর নং লিতুম সোয়ার লো সেং টং আচাই মেক আং দেং লং পেন সাবিত্রী টক বিপি লাপেন হুট ব্যাং রূপজিলিং টিপিয়াং বং চিহুচিপুত আর্জিক লং টাংলো লাকে আকাশবাণী টিফু

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই পুলক গগৈ। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও সাতখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ জিলাত কালি পুনৰ দুটা মৃতদেহ উদ্ধাৰৰ পাছত ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 87 হৈছেগৈ। ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আজি ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হ'ব। শ্ৰীনাড্ডাই আজি নিশা ডিব্ৰুগড়তে কটাই কাইলৈ উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'ব। বান পৰিস্থিতি পৰ্যালোচনাৰ বাবে উজনি অসমলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দ্বিতীয় দিনা শিৱসাগৰ জিলাত আশ্ৰয় শিবিৰত থকা বান ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু আজি চৰাইদেউ বিদ্যালয় শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত জিলাখনৰ বান প্ৰভাৱিত 110খন বিদ্যালয় গৃহ, শ্ৰেণীকোঠাকে ধৰি অন্যান্য আন্তঃগাঁথনি সামগ্ৰীৰ ক্ষয় ক্ষতিৰ বিস্তৃত পৰ্যালোচনা কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সংসদ ভৱনত আজি NDAৰ সংসদীয় দলৰ সাপ্তাহিক কৌশলগত বৈঠক মংগল মিলন অনুষ্ঠিত হয়। বিশ্বনাথ জিলাৰ গহপুৰত 3জন লোক ডেংগীত আক্ৰান্ত হৈছে। ইয়াৰে এগৰাকী তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পিটেলত চিকিৎসাধীন হৈ আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অংশত কাইলৈ পৰ্যন্ত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। অসমৰ কংকনা তাৰুৱে থাইলেণ্ডৰ পাটায়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰিছে আৰু দক্ষিণ কোৰিয়াৰ আছানত আজিৰে পৰা BWF ছুপাৰ 300 প্ৰতিযোগিতা কোৰিয়াৰ মাষ্টাৰ্ছ 2026 অনুষ্ঠিত হৈছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।
1: লাকে আকাশবাণী গুৱাহাটী মহাবাহু দনমাৰিয়া তুন্থু মঙ্গল রং পিপেন কি লুন লুন কি মি জিরঠম আর জুইক লম্প তাঁতে আফ্রাংসিয়া লুন আর জুইক সেনাং আলুন আলাম থেকে ইতুম কা চিংহন আর জুইক সেনাং মঙ্গল রং পিপেন কি লুন লুন কি মি

0: পিনি লাডাক ষ্টুডিঅ'ৰ লো কাৰ্বি আংলং ইষ্ট ডিভিজন অলং চাই ক্লেম্বম ডিপুটি কনজাৰ্ভেটৰ অফ ফৰেষ্ট আকে হাই প্ৰণৱ তেৰাং আপ্ৰাংচি কাৰ্ডম নাপাজিৰিকলো
1: কাৰ্ডম
0: তেৰাং একে হাই পিনি জাছে মেট পেট পেন ইলি তুমা বাং কেলা কাইকে ঠেক লং বেৰ ইলি কাৰ্বি একে হাই তুমকে আকে অং দুংকে ইং নামা লং চিকি দু পুলে পুদে চামে লাচি ইং নামা কুং চিকি দুলু পুতংতে কাইতা মাৰাত মাৰেং পি পেন কাচে সং নাং বেৰ সঞ্চিকে ঠেক লং লবাং সং বংকে মাৰাত মাৰেং পিয়ং বং তা ইং নাৰ

0: সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। কৃষকবাণীৰ যোৱা খণ্ডত আমি এটি আলোচনা আগবঢ়াইছিলোঁ বানৰ সময়ছোৱাত পশুধন আৰু হাঁহ কুকুৰাৰ যতন। সেই আলোচনাটিৰ আজিৰ দ্বিতীয় তথা অন্তিম খণ্ডটো শুনোৱা হওক। আলোচনাটিত ডক্টৰ ইলাক্ষী ডেকা আৰু ডক্টৰ চন্দন শৰণীয়াৰ সৈতে কথা পাতিছে ভাস্কৰ জ্যোতি আচাৰ্যই।
1: এতিয়া আমি হাঁহ কুকুৰাৰ কথাখিনিও পাতিব খুজিছোঁ। বানপানীৰ সময়ছোৱাত আমি বিভিন্ন ভিডিঅ' ক্লিপত দেখিছোঁ বা ফটোত দেখিছোঁ কেনেকৈ মুৰ্গী ফাৰ্মৰ মুৰ্গীবোৰ মৰি গৈছে, বোকাত লেটি খাই পৰি আছে। তথাপি যিখিনি বাচি থাকে সেইখিনিৰ কেনেধৰণৰ সমস্যা হ'ব পাৰে? কাৰণ খুবটো পানী হৈ যায় ন, তাৰ পাছত কেনেধৰণৰ সমস্যা হ'ব পাৰে?
2: আপোনাৰ ধৰক ডায়েৰিয়া হ'ব, ৱাইট বেচিলাৰী ডায়েৰিয়া, ফ্লুটো জেগাত তাৰপিছত আপোনাৰ কক্সিডিচিছ হ'ব। কক্সিডিচিছ যিটো আপোনাৰ পৰজীৱী যিটো হোৱা ৰোগ সেইটো হ'ব পাৰে। তাৰপিছত আপোনাৰ হ'ব পাৰে আপোনাৰ যিটো শ্বাসপ্ৰশ্বাসজনিত মানে চি আৰ ডি বুলি কয়, ক্ৰনিক ৰেছপিৰেটৰী ডিজিজ, এইবোৰ এটা সমস্যাই দেখাই দিয়ে। আৰু মানে কাহ চৰ্দি হ'ব আৰু কুকুৰাবোৰ আপোনাৰ নাখাব। আৰু যিহেতু দেখা যাচ্ছে আপোনাৰ খাদ্যটো আমি যদি সঠিক পৰিমাণে দিব নোৱাৰোঁ সঠিক সময়ত, তেতিয়াহ'লে সিহঁতৰ ৱেইট লছ হৈ যায়। আৰু বিশেষকৈ আপোনাৰ যেতিয়া এটা বিশেষকৈ আমাৰ হাঁহ কুকুৰাখিনি, হাঁহৰ বাৰু পানীত থাকে কিন্তু যিখিনি আমাৰ ব্ৰইলাৰৰ ক্ষেত্ৰত, ব্ৰইলাৰ ফাৰ্ম যদি আপুনি ডুবি যায় সিহঁতৰ তাৰমানে বহুত ক্ষতি হৈ যায়। তাৰমানে সিহঁতক আচলতে কি হয়, পোৱালিবোৰকতো আমি বুডিং কৰিব লাগে, আপুনি সিহঁতক 15 দিন তাৰমানে সিহঁতক তাপত ৰাখিব, তাপ দি উম দি ৰাখিব লাগিব। পিছত লাহে লাহে সিহঁতক তাৰমানে টেম্পাৰেচাৰটো এডজাষ্ট কৰি ৰাখিব লাগিব। যদি আপোনাৰ ফাৰ্মখন গোটেই ডুব যায়, আমি ডুব যোৱাৰ পিছত যদি সিহঁতক ওখ ঠাইতো সিহঁতক আমি উদ্ধাৰ কৰি ওখ ঠাইত নিৰাপদ ঠাইত যদি আমি ৰাখোঁ, তথাপিও সিহঁতৰ কিছুমান ৰোগ যেনেকৈ ধৰক চি আৰ ডি বা ডায়েৰিয়া সেইটো আপোনাৰ দেখা দিয়ে। গতিকে আমি লগে লগে সেই ব্যৱস্থাটো আমি কৰিব লাগিব, চি আৰ ডি হওক বা হোৱাইট বেচিলাৰী ডায়েৰিয়া হওক বা কক্সিডিচি, গোটেইখিনি আমি ট্ৰিটমেণ্টটো কৰিব লাগিব। গতিকে আপোনাৰ গৰু ছাগলী যেনেকৈ আপোনাৰ হাঁহ কুকুৰাৰ হয়, হাঁহৰ ক্ষেত্ৰতো আপোনাৰ কিছুমান বিভিন্ন ধৰণৰ আপোনাৰ লেতেৰা খায়, আপোনাৰ বটুলিজম নামৰ এটা বেমাৰ হয়, তাৰমানে বেয়া বস্তু খায়, পচা বস্তু খায়। গতিকে আমি সেইবোৰৰ পৰা আমি আমাৰ যিসকল তাৰমানে হাঁহ কুকুৰা পালক আছে বা আমাৰ পশুপালক আছে তেখেতলোকে সেইটো লক্ষ্য কৰিব লাগে যাতে এইবোৰ মানে খাব নোৱাৰে বা সিহঁতৰ মানে কিবা দেখা পালেই লগে লগে ওচৰৰ পশু চিকিৎসালয়, পশু চিকিৎসা বিষয়াৰ লগত যোগাযোগটো ৰাখে।
1: যিবোৰ ঠাইত এতিয়া যিটো বাৰিষা কাল বৰ্তমান য'ত বানপানী হৈ আছে, সেইবিলাক ঠাইৰ উপৰিও আমাৰ বিভিন্ন জিলা আছে য'ত বানপানী সততে হোৱা দেখা যায়। গতিকে সেইবিলাক ঠাইৰ মানুহবিলাকে এতিয়াও আগতীয়াকৈ সাৱধান হ'বলৈ কিছু সময় আছে, আগতীয়াকৈ তেওঁলোকে কেনেধৰণে সাৱধান হ'ব বা চিতাকৰণৰ প্ৰসংগটো আছেই, গতিকে আগতীয়া সাৱধানতাৰ বিষয়ে কিছু ক'ব নেকি পশুধনৰ বিষয়ে?
3: পশুধনৰ যদি একচুৱেলি গোটেই আগতীয়া সাৱধানটো আমাৰ 3-4 তৰফৰ পৰা হয়। প্ৰথম ঘৰৰ পৰা হ'ব, আমি বাৰিষা অহাৰ আগে আগে ঘৰবিলাক মেৰামতি কৰি, গঁৰালবিলাক যোনবিলাক গঁৰাল আছে মেৰামতি কৰি যাতে মজবুত কৰি ৰাখোঁ, বৰষুণে যাতে পটককৈ ভাঙি পেলাব নোৱাৰে, সেই ব্যৱস্থাখিনি কিন্তু আগতীয়াকে কৰি ল'ব লাগিব।
2: নহ'লে কেতিয়াবা দেখা যায় বানপানীৰ সময়ত এই মানে গাই গৰু বা গৰুৰ গঁৰালটো বা গোহালিটো ভাঙি কিনে গৰুৰ ওপৰত পৰি কিনে গৰু মৰি থাকে, সেইটো সেয়া এটা কাৰণ।

0: তাৰপিছতে নেক্সটটো হ'ল আপোনাৰ জীৱ জন্তুখিনি প্ৰিপেয়াৰডনেছ। প্ৰিপেয়াৰডনেছৰ ভিতৰত দুটা বস্তু পৰে, এটাটো হ'ল চিটাকৰণ, ভেকচিনেশ্যনখিনি পূৰা সময়মতে বাৰিষা অহাৰ আগে আগে কৰি থ'ব লাগিব। নেক্সটটো হ'ল ডিৱৰ্মিং, মানে পেলু দৰৱ, পেলু দৰৱখিনি আগতে খুৱাই ৰাখিব লাগিব। এই দুটা বস্তু যদি আমি কৰি থৈছোঁ, তাৰমানে আমি জীৱ জন্তুটোক ভিতৰৰ পৰা মজবুত কৰি ৰাখিছোঁ, আৰু যেতিয়াই সিহঁতৰ ৰোগ প্ৰতিৰোধক কৰা ক্ষমতাটো পূৰা বাঢ়ি থাকিব, পটককৈ পানীয়ে কিন্তু সিহঁতক পেলাই দিব নোৱাৰে, যোনবিলাক দুৰ্বল সিহঁতকে পটককৈ পেলাই দিব। তো এইখিনি কাম আমি আগৰ পৰা কৰি থ'ব লাগে। থাৰ্ডটো হ'ল আমি দানাখিনি আগৰ পৰা যোগান কৰি ৰাখিব লাগে। এতিয়া যদি আমি পশুৰ দানাৰ কথা কওঁ, খুব দিন আমি ঠাণ্ডা বাৰিষাৰ দিনত 15 দিন বা 20 দিনৰ পিছত জমা কৰি ৰাখিব নোৱাৰোঁ, যিহেতু আমাৰ জলবায়ুত হিউমিডিটিটো বহুত বেছি হয় অসমত বা নৰ্থ ইষ্টত, আৰু সেইকাৰণে আমি প্ৰিজাৰ্ভ কৰি বহুত দিন ৰাখিব নোৱাৰোঁ। ভেঁকুৰ চেকুৰ ধৰে, আৰু ভেঁকুৰ ধৰিলে মানে তাৰ পৰা আকৌ বেলেগ বেমাৰ হ'ব। কিন্তু আমি যেনেকৈ মই অলপ আগতে কৈছিলোঁ, চাইলেজ আমি কৰিব পাৰোঁ, ফিড ব্লক আমি গোটাই থ'ব পাৰোঁ, সেয়ে আমি থ'ব পাৰোঁ, লগতে আমি ইউৰিয়া ট্ৰিটেড, মলেচেছ ট্ৰিটেড, ট্ৰিটেড যোনবিলাক হেৰি ষ্ট্ৰ, সেইবিলাক আমি গোটাই থ'ব পাৰোঁ, বা আমি এনেকুৱা ওখ ঠাইত কিছুমান ঘাঁহ খেতি কৰি থ'ব পাৰোঁ, যাতে এইখিনি বস্তু থাকি গ'লে মানে আমি সেই দুৰ্যোগৰ সময়ত, কাৰণ এইবাৰ যোনটো পানী হৈছে শিৱসাগৰ চৰাইদেউৰ যোৰহাটত, সেনেকুৱা পানী বহুত কম হয় আমাৰ ফালে। যদি সচৰাচৰ যোনবিলাক জেগাত পানী হয়, তেওঁলোকে আচলতে পানীৰ লগত জীয়াবলৈ শিকি গৈছে, আৰু তেওঁলোকে কিছু প্ৰিপেয়াৰনেছ আগৰ পৰা কৰি থয়। তো মই এতিয়া অনুৰোধ জনাম ইয়াৰ পৰা, প্ৰত্যেকজন কৃষকে যদি আগৰ পৰা এইখিনি যোগাৰ কৰি থৈ দিয়ে, তেতিয়াহ'লে কিন্তু তেওঁলোকে খুব ধুনীয়াকৈ এইখিনি সময়খিনি, বানপানীৰ সময়খিনিও কিন্তু জীৱ জন্তুখিনি ভালকৈ ৰাখি পাৰ হৈ যায়, পাৰ হ'ব পাৰিব,
1: মোকাবিলা কৰিব পাৰিব। হয়, আমি চিটাকৰণৰ প্ৰসংগলৈ আহিছোঁ এতিয়া। আপুনি কৈছে পেলুৰ ডিৱৰ্মিঙৰ হেৰি কথা, সেইখিনি কোন সময়ত দিব?
2: আমাৰ ধৰক আমি বিফৰ মনচুন আৰু আফটাৰ ফ্লাড, গতিকে বিফৰ মনচুন বুলি কওঁতে আমি ধৰক বহাগ বিহুৰ আগে আগে, এপ্ৰিলৰ আগে আগে, যিকেইটা আপোনাৰ মাৰাত্মক বেমাৰ আছে, গৰু হওক ছাগলী হওক গাহৰি, বিশেষকৈ গৰুৰ ক্ষেত্ৰত আপোনাৰ চবকা, তাৰপিছতে আছে আপোনাৰ জহৰ বাত, মানে যিটো আপোনাৰ বিকিউ বুলি কওঁ, আৰু এইচএছ গলফুলা বেমাৰটো, সেইকেইটা বেমাৰৰ ভেকচিনকেইটা আমি দিব দি থ'ব লাগে, মানে গোটেই আমাৰ যিখিনি গৰু আছে, তাৰোপৰি যিখিনি আপোনাৰ ছাগলী আছে, ছাগলীখিনি আপোনাৰ ধৰক PPR বুলি আছে, PPR বা গুড বুকচ বা এণ্ট্ৰডক্সিমিয়া, এইখিনি ভেকচিন দিওঁ। আৰু এণ্ট্ৰডক্সিমিয়াটো আপোনাৰ এইটো সময়ত হয় আপোনাৰ জুন জুলাই মাহৰ এইখিনিতে সময়ত, গতিকে আমি যদি বিফৰ মনচুন আমি এপ্ৰিলৰ আগতে দি থওঁ, তেতিয়াহ'লে আমাৰ এণ্ট্ৰডক্সিমিয়াত এইটো ভোগাৰ পৰা বহুত মানে আমাৰ বাচি থাকে ছাগলীখিনি। তাৰোপৰি যিখিনি গাহৰি আছে, গাহৰিখিনিকো আমি যিটো আপোনাৰ চুৱাইন ফিভাৰৰ ভেকচিন বা আমি চবকা ভেকচিন বা যিটো PPR মানে যিটো আছে, গতিকে সেইটো গোটেইখিনি ভেকচিন তাৰমানে PRRS যিটো আছে, সেইটো আপোনাৰ ভেকচিনখিনি দি থ'লে আমি বচাই থওঁ। বাকী হাঁহ কুকুৰা বা কুকুৰাখিনিতো আপোনাৰ চিডুল মতে থাকে, আপোনাৰ যি ব্ৰইলাৰে হওক বা আপোনাৰ লেয়াৰখিনিৰ হওক, সেইখিনিতে আপোনাৰ যিকেইটা ভেকচিনে আমাৰ ৰাণীক্ষেত ডিজিজ ভেকচিন হওক বা যি হওক কামবোৰ ডিজিজ ভেকচিন হওক, বাকী যিকেইটা ভেকচিন আছে, কুকুৰাখিনিকো আমি কি কৰিব লাগে, আপোনাৰ যিকোনো মানে এটা কক্সিডিয়াছিছ নামৰ বেমাৰ হয়, সেইটোৰ কাৰণে পৰজীৱিতজনিত ৰোগ, তাৰ কাৰণে আপোনাৰ ব্যৱস্থাটো লৈ থ'ব লাগে, মাজে মাজে সেইটো খুৱাই থাকিব লাগে লক্ষণ দেখাৰ লগে লগে। বাকী হাঁহখিনি কাৰণে দুটা আমাৰ মাৰাত্মক বেমাৰ হয়, সেইটো হ'ল আপোনাৰ ডাক প্লেগ আৰু তোমাৰ ডাক কলেৰা, গোটেইটো ভেকচিন উপলব্ধ। আৰু আজিকালি মানে পশুপালকসকলক বা আমাৰ যিখিনি আপোনাৰ হাঁহ কুকুৰা পালক আছে, আমি জনাই থৈছোঁ বিভাগৰ ফালৰ পৰা, যিখিনি মানে গৰু হওক ছাগলী হওক বা গাহৰি হওক বা হাঁহ কুকুৰা হওক, যিখিনি আপোনাৰ প্ৰতিষেধক, যিখিনি ভেকচিন, সেইখিনি আপোনাৰ বিনামূলীয়াকৈ আপোনাৰ ওচৰৰ ৰাজ্যিক পশু চিকিৎসালয় আছে বা খণ্ড পশু চিকিৎসালয় আছে, তাৰ পৰা আপোনাৰ উপলব্ধ হয়, গতিকে দিয়াৰ ব্যৱস্থা কৰি আছে ইতিমধ্যে। গতিকে কোনোবাই যদি এনেকুৱা দিব পৰা নাই, গতিকে ওচৰৰ পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়ৰ লগত যোগাযোগ কৰি এই ব্যৱস্থাটো গ্ৰহণ কৰি
1: এতিয়াও তেওঁলোকে সময় আছে এতিয়াও চিটা
2: দিব পাৰে, দি আছে পৰ্যায়ক্ৰমে আমাৰ বিভাগে দি আছে।
1: আৰু এনেকুৱা সময়তে আমি আৰু কিছু কথা পাতিব লাগিব, যেনে জৈৱ সুৰক্ষাৰ কথা, যিটো বায়'ছিকিউৰিটি বুলি কয়, এই জৈৱ সুৰক্ষাৰ কথাখিনি আমি আচলতে বাৰম্বাৰ পাতিব লাগিব, কাৰণ সেইখিনিৰ অভাৱৰ ফলতেই, জৈৱ সুৰক্ষাৰ ত্ৰুটিৰ ফলতেই বহুত লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। আৰু যিহেতু এতিয়া বানপানীৰ সময়ছোৱাত চব একাকাৰ হৈ যায়, তাত একো চিনচাব নাথাকে, য'ত বানাক্ৰান্ত অঞ্চলবিলাকৰ উপৰিও যিবিলাক বান প্ৰৱণ এলেকা আছে, বা আজিকালি এনেকুৱা কথা হৈছে ক'ত কেতিয়া বানপানী হৈ যায় ঠিক নাই, কাহানি নোহোৱা ঠাইতো বানপানী হয়,

0: সেইবিলাক ঠাই মানুহবিলাকে জৈৱ সুৰক্ষাৰ প্ৰতি কেনেধৰণে লক্ষ্য ৰাখিব?
1: হয়, এতিয়া আচলতে বানপানীৰ সময়ত জৈৱ সুৰক্ষাৰ কথাটো খুব বেছিকৈ প্ৰসংগিত হৈ উঠে, কাৰণ আমি এতিয়া যেতিয়া মানুহে পানী হৈ যাব গোটেই লগতে ফাৰ্মৰ লগত অহা যোৱাটো মানে পানীৰ থ্ৰুদিয়ে মিডিয়া হৈ যায়, পানীটো এটা মিডিয়া হৈ যায়, সেইকাৰণে আমি কি কৰিব লাগে, যোনবিলাক ফাৰ্মত পানী হোৱাগৈ নাই, সোমোৱাগৈ নাই, সেইবিলাক ফাৰ্মত কিন্তু একেবাৰে ষ্ট্ৰিক্ট বায়'ছিকিউৰিটিটো মেইনটেইন কৰিব লাগিব। এতিয়া জৈৱ সুৰক্ষা বুলি কোৱাৰ লগে লগে জৈৱ সুৰক্ষানো কি, জৈৱ সুৰক্ষা আচলতে এইবিলাক পদ্ধতি যোনবিলাক পদ্ধতিৰ পৰা আমাৰ পৰা মানুহৰ পৰা জীৱ জন্তু বাহিৰৰ পৰা জীৱ জন্তুলৈকে বেমাৰবিলাক নাযায়, আৰু যদি জীৱ জন্তুত কিবা বেমাৰ হৈছে তাত যাতে আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, আৰু যাতে আমাৰ যদি গঁৰালত বেমাৰ হৈ আছে সেই বেমাৰবিলাক যাতে বেলেগলৈ স্প্ৰেড নকৰোঁ, এই তিনিটা দিশ যদি আমি গোটেইকেইটা ঠিক কৰিব পাৰোঁ তেতিয়াহে জৈৱ সুৰক্ষা গোটেইখিনি এটা হেৰি মজবুত কৰি হ'ব ধৰে। আৰু এই প্ৰথমটো যেতিয়া আমি কৈছোঁ, আমি বাহিৰৰ পৰা যিকোনো বীজাণু আমাৰ ফাৰ্মলৈকে লৈ যাব নালাগে, সেইটোত কি আহিব, আমাৰ কৰণীয় আছে, আমি পটককৈ বাহিৰৰ পৰা আহিলোঁ, বজাৰৰ পৰা আহিলোঁ বা ক'ৰবাৰ পৰা আহিলোঁ, পটককৈ ফাৰ্মত সেনেকৈ সোমাই যাব নালাগে। আমাৰ ঘৰত কোনোবা গেষ্ট আহিছে, তেওঁলোকে আমাৰ ফাৰ্মখন চাব বিচাৰিছে, আপোনালোকে কোনো চেনিটাইজ নকৰাকৈ তেওঁলোকক সোমাই যোৱাটো নিষেধ কৰিব লাগিব। তাৰ লগতে যেনেকুৱা নিগনি আছে বা কুকুৰ মেকুৰী পটককৈ যাতে ফাৰ্মত সোমাই নাযায়, চৰাই চিৰিকটি যাতে অহা যোৱা কৰি থাকিব নোৱাৰে, সেইখিনি কিন্তু আমি গোটেই পদ্ধতিখিনি মানি চলিব লাগিব। আৰু গঁৰালটোৰ ভিতৰত আগতে আমি পাতিছোঁ যেনেকুৱা ভেকচিনেশ্যন আৰু ডিৱৰ্মিং, পেলু দৰৱটো আৰু ভেকচিনেশ্যনটো। কিন্তু পেলু দৰৱটোৰ কথা কওঁতে এটা কথা আগতে থাকি গ'ল, মই ইয়াতে কৈ যাব বিচাৰিছোঁ, পেলু দৰৱটো আমি বছৰত দুবাৰকৈ দিবই লাগে, আৰু যোনবিলাক অঞ্চল খুব বেছি পেলুৰ লগত প্ৰভাৱিত সেইবিলাক অঞ্চলত বছৰত দুবাৰতকৈ বেছি তিনিবাৰলৈকে যদি পৰীক্ষা কৰে, পায়খানা পৰীক্ষা কৰে, তেতিয়াহ'লে তেওঁলোকে যদি পেলু পায় তেতিয়া কিন্তু সঘনাই পেলু দৰৱ
2: যিবোৰ ঠাই মানে ল'লেং এৰিয়া
1: হয় হয়
2: দ ঠাই
1: সেইখিনি জেগাত দুবাৰ তিনিবাৰলৈকে দিব পৰা যায়। এতিয়া পেলু দৰৱটো দুবাৰ যদি আমি ষ্টেণ্ডাৰ্ড ধৰি লওঁ, সেইটো হ'ল মনচুন অহাৰ আগে আগে, মানে বিফৰ এপ্ৰিল আমি গোটেইবিলাক জীৱ জন্তু হাঁহ কুকুৰা মুৰ্গীৰলৈকে যদি আমি পেলু দৰৱটো খুৱাই ৰাখোঁ, আৰু লাষ্টত আপোনাৰ আফটাৰ মনচুন মানে দুৰ্গা পূজাৰ সময়ত সেইখিনি সময়তো আকৌ এটা ড'জ আমি দিব লাগিব। খালি পেলু দৰৱ দিওঁতে এটা কথা সাধাৰণতে মানুহে ভুল কৰে, পেলু দৰৱ দিওঁতে আজি যদি এপালি দিলে পিছৰ পালি যোনটো 14-21 দিনৰ ভিতৰত দিব লাগে সেই পালিটো দিয়াত কিন্তু ভুল কৰে। সেই ভুল কৰাৰ লগে লগে কি হৈ যায়, আমি যে প্ৰথম পালি দৰৱ দিলোঁ এই দৰৱটো যে নিদিলোঁ তেতিয়া দিয়া নিদিয়া একে হৈ যায়, একে কথা হৈ যায়, কাৰণ আজিৰ দিনত এনেকুৱা কোনো পেলু দৰৱ নাই যিয়ে কণীটোক মাৰি পেলাব পাৰে, আৰু পেলুৰ কণীবিলাক থাকি যায়, থাকি গ'লে এটা সময়ত সেই কণীৰ পৰা আকৌ পোৱালি হৈ জন্ম হৈ যায়। তো সেইকাৰণে আমি এটা ড'জ যদি আজি দিলোঁ 14-21 দিনৰ ভিতৰত ৰিপিট কৰিব লাগিব, বহাগৰ বিহুৰ আগে আগে এইটো কৰিলে আৰু দুৰ্গা পূজাৰ আগে আগে আকৌ সেইটো ৰিপিট কৰিলে, দুটা ড'জ কিন্তু দিব লাগিব। আৰু পেলু দৰৱ দিওঁতে আৰু এটা কথা, পেলু দৰৱটো সদায় এটা দৰৱে খুৱাই থাকিব নালাগে, কিছুমানে কি কৰে ফেনটেষ্টটো আজিকালি খুব পপুলাৰ ফেনবেণ্ডাজল, যিহেতু সি প্ৰেগনেঞ্চি ছেফ এটা দৰৱ হয়, মানে আমাৰ কৃষকসকলে নিজে নিজে খুৱাই থাকে আৰু প্ৰত্যেকবাৰে যদি সেই দৰৱটোৱে খুৱাই থাকে তেতিয়া আস্তেকে সি এনথেলমেণ্টিক ৰেজিষ্টেঞ্চ ডেভেলপ কৰে আৰু সেই দৰৱটো কিন্তু সেই এনিমেলটোৰ গাত কাম নকৰা হৈ যায়। তো এনেকুৱাকে আমি এণ্টিমাইক্ৰবিয়েল ৰেজিষ্টেঞ্চ, যেনেকুৱা আমি এণ্টিবায়'টিক এতিয়া বেমাৰ হৈছে, আমি যদি এণ্টিবায়'টিক যধে মধে দি দিওঁ যিমান দিব, এতিয়া চাপোজ দৰৱৰ নাটনি হ'ব, নাটনি হোৱাৰ লগে লগে কেম্পবিলাক বহিব, মানুহ বহুত যেতিয়া আহি যাব যিমান ড'জ পাব লাগে কেতিয়াবা নাপায়গে, তো তেতিয়া কি হৈ যায়, সেই নোপোৱাৰ ফলত সি কমকে যে ড'জটো পালে তাৰপিছত আকৌ এণ্টিমাইক্ৰবিয়েল ৰেজিষ্টেঞ্চ ডেভেলপ কৰিব। তো সেইকাৰণে আমি ড'জৰ ক্ষেত্ৰতো পেলু দৰৱেই হওক বা যিকোনো দৰৱৰ ক্ষেত্ৰত হওক, আমি পশু চিকিৎসকক যদি পৰামৰ্শ লৈ নকৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ কেতিয়াবা নিজৰ
0: সাধাৰণে সমাধান নহ'ব। আমাৰ সময় চমু চাপি আহিছে, শেষত খুব চমুকৈ জানিব বিচাৰিছোঁ, এই বানপানীৰ সময়ছোৱাতে আমি কিছুদিন আগে মন কৰিলোঁ যে আকৌ গাহৰিৰ ক্ষেত্ৰত আফ্ৰিকান চুৱাইন ফিভাৰৰ এটা মূৰ দাঙি উঠিছে, পুনৰ নিষিদ্ধ কৰিছে নেকি কিছু জেগাত, মই সেই বিষয়ে ভালকৈ নাজানো। গতিকে এই আফ্ৰিকান চুৱাইন ফিভাৰক লৈ শেহতীয়া কিছু

0: কিছু আছে নেকি?
1: শেহতীয়া কিছু তথ্য মানে যোৱা আপোনাৰ 16 তাৰিখে 16 জুলাই তাৰিখে আপোনাৰ আই চি আৰ এটা মানে আপোনাক কৰিলে কি যিটো আপোনাৰ হাই ছিকিউৰিটি যিটো আপোনাৰ ৰিচাৰ্চ চেণ্টাৰ আছে তাৰ পৰা আপোনাৰ আফ্ৰিকান চুৱাইন ফেভাৰৰ যিটো মানে ভেকচিন
0: হয়
1: সেইটো ভেকচিনটো আপোনাৰ হেৰি কৰিছে মুকলি মুকলি কৰিছে
0: সেইটো
1: কৈছে
0: ভাল খবৰ তেতিয়াহ'লে।
1: হয় সেইটো কাৰণে আমাৰ গাহৰি পালকসকলৰ কাৰণে এইটো ভাল খবৰ
0: আৰু তাৰ ইতিমধ্যে পৰীক্ষা হৈ গৈছে
1: হৈ গৈছে
2: ভেকচিনটো
1: ৰিলিজে কৰিছে ভেকচিনটো।
0: হয় এটা সময় অনুসৰি যদি সেই ভেকচিন দিয়ে তেতিয়াহ'লে গাহৰি পালকসকলৰ কাৰণে এটা সকাহ আৰু তেওঁলোকে সম্ভাৱ্য ক্ষতিৰ পৰা হাতি থাকিব পাৰিব। কাৰণ আগে আমি দেখোঁ যে আফ্ৰিকান চুৱাইন ফিভাৰ যেতিয়া হয় তেতিয়া বহুত গাহৰি তেনেকুৱাকৈ মাৰি পেলিব মাৰি পেলাবলগীয়া হয় পুতি পেলি পেলাবলগীয়া হয় যদিও ক্ষতিপূৰণ পায়
1: কিন্তু যিমান পাব লাগে সিমান
0: নাপায় কিছু হ'লেও ক্ষতি হয়েই গাহৰি পালকৰ। গতিকে এইটো নিশ্চয় আমাৰ কাৰণে এটা ভাল খবৰ যে আফ্ৰিকান চুৱাইন ফিভাৰৰ চিতা মুকলি কৰি দিয়া হৈছে। গতিকে আজি আমি এইখিনি কথা পাতিলোঁ বানৰ সময়ছোৱাত পশুধন আৰু হাঁহ কুকুৰাৰ যতন আমি যিমান পাৰি আমি ৰাইজক জনোৱাৰ চেষ্টা কৰিছোঁ এই কথাবোৰ, আৰু আমি আশা কৰিছোঁ যে য'ত য'ত বান হৈছে ইয়াতে যাতে শাম কাটে আৰু যাতে বান নাহক দুনাই আৰু ৰাইজ সুস্থ হৈ থাকক তেওঁলোকৰ পশুধন হাঁহ কুকুৰাও ৰক্ষা পৰক ইয়াকে আশা কৰি আজিৰ এই আলোচনাটি ইমানতে সামৰিছোঁ। আপোনালোক দুয়োগৰাকী আহি এইখিনি সময় দিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ।
2: ধন্যবাদ।
3: বানৰ সময়ছোৱাত পশুধন আৰু হাঁহ কুকুৰাৰ যতন শীৰ্ষক আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে ডক্টৰ ইলাক্ষী ডেকা আৰু ডক্টৰ চন্দন শৰণীয়াই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই।
4: প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনা।

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3000 रुपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रुपए से 200 रुपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को संबल, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय भारत सरकार द्वारा जनहित में जारी।
3: এতিয়া আগবঢ়াইছো কৃষক ৰাইজৰ বাবে বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, চিৰাং আৰু দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে। এই জিলাকেইখনত যিহেতু এইকেইদিনত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, সেয়েহে যিসকল খেতিয়কে এতিয়ালৈকে মূল পথাৰত কঠীয়া ৰোৱাৰ কাম শেষ কৰিব পৰা নাই, সেই খেতিয়কসকলে বৰষুণৰ সুবিধালৈ চাই অতি সোনকালে কঠীয়া ৰোৱাৰ কাম শেষ কৰিব লাগে। যিসকল খেতিয়কে ইতিমধ্যে মূল পথাৰত সময়মতে ৰোৱাৰ কাম শেষ কৰিছে, সেই খেতিয়কসকলে মূল পথাৰখন সঘনাই নিৰীক্ষণ কৰি থাকিব লাগে, কাৰণ এই সময়ত ধান খেতিত মজা খোৱা পোক আৰু টোপলি কটা পোকৰ আক্ৰমণ দেখা দিব পাৰে। আগষ্ট মাহৰ মাজভাগলৈকে তিল খেতিৰ বাবে উপযুক্ত সময়। যিহেতু অহা সপ্তাহত কম বৰষুণ হোৱাৰ সম্ভাৱনা আছে, গতিকে এই সময়ত তিল খেতিৰ বাবে মূল পথাৰৰ প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। মাটি শুকাই যোৱাৰ লগে লগে মূল পথাৰৰ প্ৰস্তুতিৰ কাম আৰম্ভ কৰি দিব। বৰষুণ হোৱাৰ ফলত শিমলুৱালুৰ খেতিডৰাৰ বনবাতৰ প্ৰকোপ বৃদ্ধি হয় বাবে খেতিডৰাৰ পৰা অলাগতিয়াল বনবাত আদি নিৰাই দিব। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, মিঠামৰাৰ শস্যডৰাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক, যাতে বিছা পোকৰ আক্ৰমণ হলে তাক ৰোধ কৰিব পৰা যায়। বৰষুণ হোৱাৰ সম্ভাৱনাৰ বাবে মৰাপাটৰ পথাৰত বিছা আৰু চিটিকা পোক প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ কৰিবৰ বাবে বাঁহৰ জেং পুতি চৰাই বহাৰ ব্যৱস্থা কৰিব পাৰে। বৰ্তমান সময়ত কৃষকসকলে তিতামৰাৰ খেতিডৰা চপাই গুৰুৱাৰ ব্যৱস্থা কৰক। গুৰুৱা কাৰ্য সম্পূৰ্ণ হলে আঁহবোৰ ঠাৰিৰ পৰা পৃথক কৰি পানীত ধুই 3-4 দিনমান টান ৰ'দত শুকুৱাব। পাণ গছৰ গুৰিত পানী জমা হ'বলৈ নিদিব। বৰ্তমান সময়ত পাণৰ পাত পচা ৰোগ বিভিন্ন ঠাইত দেখা পোৱা গৈছে। এই ৰোগৰ প্ৰতিৰোধৰ বাবে বৰডক্স মিশ্ৰণৰ 1% অহা ছেপ্টেম্বৰ মাহলৈকে মাহত দুবাৰকৈ প্ৰয়োগ কৰিব পাৰে। আদা, হালধি খেতিডৰা ৰাইজম ৰোগ বেমাৰৰ পৰা বচাবলৈ খেতিডৰাত পানী জমা হ'বলৈ নিদিব আৰু বৰষুণৰ পানী ওলাই যোৱাৰ সুব্যৱস্থা কৰি ৰাখক। কুঁহিয়াৰৰ গছবোৰ বৰষুণ আৰু প্ৰবল বতাহত হালি নপৰিবৰ বাবে 3-4ডাল কুঁহিয়াৰ গাগছ

এলক কৰি বান্ধি দিব। কুঁহিয়াৰৰ ৰেড ৰট বেমাৰ নিয়ন্ত্ৰণ কৰিবলৈ খেতিডৰাত পানী জমা হ'ব নিদিব আৰু আক্ৰান্ত গছ উভালি পেলাব। কল খেতিৰ বাবে পোখা পুলিবোৰ ৰুই শেষ কৰক। কল খেতি সাধাৰণতে পোখাৰ পৰা কৰা হয়। বাছনি কৰা পুলিটোৰ ওজন 1.5 কেজিৰ পৰা 2 কেজি হ'লে ভাল। 1 ফুট ওপৰত পুলিটোৰ আগটো হেলনীয়াকৈ কাটি ল'ব। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, শাওনীয়া মাহৰ বীজ আগষ্টৰ মাজভাগলৈ সিঁচিব পাৰি। এই খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব। বিভিন্ন ঠাইত অতিৰিক্ত খৰাং সদৃশ পৰিস্থিতিৰ বাবে কৃষকসকলে বৰ্ষাকালীন মাহৰ বীজ সিঁচিবৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব। শালি তিলৰ বাবে মাটি প্ৰস্তুতিৰ সময়ত 3 বাৰ হাল বাই মৈয়াই মাটিডৰা চাহ কৰি ল'ব। পথাৰৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। হালধিৰ খেতিডৰা সময়মতে পৰিচৰ্যা কৰি গুৰিত মাটি চপাই দিয়াৰ ব্যৱস্থা কৰক। ডাৱৰীয়া নাইবা বৰষুণৰ বতৰত সাৰৰ প্ৰয়োগ সাময়িকভাৱে স্থগিত ৰাখিব। অনুকূল বতৰৰ বাবে টেঙাজাতীয় গছত গামোচিছ নামৰ এবিধ বেমাৰে দেখা দিব পাৰে। এই বেমাৰৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে বাৰীখনৰ পৰা অতিৰিক্ত পানীভাগ সহজে ওলাই যাব পৰাকৈ প্ৰয়োজন অনুযায়ী সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। ইতিমধ্যে সংক্ৰমিত গছবোৰৰ আক্ৰান্ত অংশবোৰ কটাৰীৰে চুৰুকি পটাচ পানীৰে ধুই 2-3 দিন পিছত সেই অংশত বৰ্ডো মিশ্ৰণ সানি দিব। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ। কল খেতিত ডাৱৰীয়া আৰু সেমেকা বতৰৰ বাবে বাঞ্চিটপ ৰোগৰ প্ৰাদুৰ্ভাৱ হ'ব পাৰে। এই ৰোগৰ বিস্তাৰ ৰোধ কৰিবলৈ ৰগৰ বা ডাইমেক্ৰন প্ৰতি লিটাৰ পানীত 1 মিলিলিটাৰ হিচাপত স্প্ৰে' কৰি ৰোগ বিয়পোৱা মোৱাপোক নিয়ন্ত্ৰণ কৰিব লাগে। সেমেকা বতৰ আৰু আৰ্দ্ৰতাৰ বাবে জলকীয়া বা গোলমৰিচৰ খেতিত ৱেইল্ট বা মৰহি যোৱা ৰোগ হ'ব পাৰে। এই মৰহি যোৱা ৰোগৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কেৱল ফৰকাল বতৰত লতাৰ গুৰিত 150 গ্ৰাম ট্ৰাইকোডাৰ্মা মিহলিত নিমৰ খৈল আৰু গোবৰৰ মিশ্ৰণ প্ৰয়োগ কৰক আৰু মাটিখিনিৰ লগত ভালদৰে মিহলাই দিয়ক। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, মগুমাহ আৰু মাটিমাহৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম স্থগিত ৰাখক। এই সময়ত গৰমৰ পৰা এৰী পলুবোৰক ৰক্ষা কৰিবলৈ এৰী পলু পালকসকলে পলু পালন কৰা ঘৰটোৰ দুৱাৰ, খিৰিকী, ভেণ্টিলেটৰবোৰ দিনৰ ভাগত খুলি দি বতাহ চলাচল কৰিবলৈ দিব লাগে। জমা কৰি থোৱা এৰা, কেচেৰু পাতবোৰ ভিজা মৰাপাতৰ বস্তাৰে মেৰিয়াই থৈ মাজে মাজে পানী ছটিয়াই থাকিব লাগে। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ ইমানেই।

এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ বজাৰ দৰৰ সবিশেষ। বেঙেনা প্ৰতি কুইণ্টলত 2000 টকাৰ পৰা 4000 টকা, তিতাকেৰেলা 3000 টকাৰ পৰা 3500 টকা, তিয়ঁহ 2200 টকাৰ পৰা 2600 টকালৈ, বিলাহী 1600 টকাৰ পৰা 2500 টকালৈ, ৰঙালাও প্ৰতি কুইণ্টলত 1600 টকাৰ পৰা 2200 টকালৈ, অমিতা 1600 টকাৰ পৰা 2000 টকা, গাজৰ 5500 টকাৰ পৰা 6000 টকা, জলকীয়া 11000 টকাৰ পৰা 13000 টকালৈ, কোমোৰা 1800 টকাৰ পৰা 2500 টকালৈ, জিকা 2500 টকাৰ পৰা 3000 টকাৰ ভিতৰত, ভোল 2500 টকাৰ পৰা 3000 টকাৰ ভিতৰত, মূলা প্ৰতি কুইণ্টলত 1800 টকাৰ পৰা 2500 টকালৈ, বিট 5000 টকাৰ পৰা 6000 টকালৈ, বন্ধাকবি 2000 টকাৰ পৰা 2500 টকাৰ ভিতৰত, ফুলকবি প্ৰতি কুইণ্টলত 5000 টকাৰ পৰা 6000 টকাৰ ভিতৰত, স্কোৱাছ 2000 টকাৰ পৰা 4000 টকা, কেপচিকাম 5000 টকাৰ পৰা 6000 টকা, পটল 2500 টকাৰ পৰা 3000 টকা, ভেন্দি 2200 টকাৰ পৰা 3000 টকাৰ ভিতৰত, কচু 3500 টকাৰ পৰা 5000 টকাৰ ভিতৰত, লাও 2000 টকাৰ পৰা 2500 টকাৰ ভিতৰত, পালেং শাক 120 মুঠিত 100 টকা, উৰহি 1500 টকাৰ পৰা 2000 টকাৰ ভিতৰত, লেচেৰা প্ৰতি কুইণ্টলত 3500 টকাৰ পৰা 4500 টকাৰ ভিতৰত, লেচেৰা প্ৰতি কুইণ্টলত 3500 টকাৰ পৰা 4500 টকালৈ, কাজি নেমু প্ৰতি পোনত 160 টকাৰ পৰা 180 টকাৰ ভিতৰত, ধনিয়া পাত 100 মুঠাত 100 টকা, ভাতকেৰেলা প্ৰতি কুইণ্টলত 4000 টকাৰ পৰা 5000 টকাৰ ভিতৰত। এতিয়া শুনক চাউল আৰু অন্য মাহজাতীয় শস্যৰ বজাৰ দৰৰ সবিশেষ। সাধাৰণ চাউল প্ৰতি কুইণ্টলত 3300 টকাৰ পৰা 4050 টকালৈ, গোমধান 2000 টকাৰ পৰা 2200 টকাৰ ভিতৰত, গোটামগু প্ৰতি কুইণ্টলত 9600 টকাৰ পৰা 12500 টকা।

0: টকাৰ ভিতৰত, মচুৰ 7,700 টকাৰ পৰা 7,800 টকাৰ ভিতৰত, বুটৰ প্ৰতি কুইণ্টলৰ দাম 6,900 টকাৰ পৰা 8,200 টকাৰ ভিতৰত, মাটিমাহৰ প্ৰতি কুইণ্টলৰ দৰ 10,600 টকাৰ পৰা 13,500 টকাৰ ভিতৰত, মগু দাইল 8,900 টকাৰ পৰা 11,400 টকা, মচুৰ দাইল প্ৰতি কুইণ্টলত 7,200 টকাৰ পৰা 9,100 টকা, ৰহৰ দাইল প্ৰতি কুইণ্টলত 10,200 টকাৰ পৰা 12,800 টকা, বুটৰ দাইল প্ৰতি কুইণ্টলৰ দৰ 7,100 টকাৰ পৰা 7,800 টকাৰ ভিতৰত, আলুৰ দাম প্ৰতি কুইণ্টলত 1,000 টকাৰ পৰা 1,600 টকাৰ ভিতৰত, পিঁয়াজ 3,500 টকাৰ পৰা 4,800 টকা, সৰিয়হ প্ৰতি কুইণ্টলৰ দাম 6,500 পৰা 6,750 টকাৰ ভিতৰত, তিল 14,000 টকাৰ পৰা 16,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 16,000 টকা, আদা 12,000 টকাৰ পৰা 14,000 টকালৈ, শুকান জলকীয়া 21,000 টকা, গুড় প্ৰতি কুইণ্টলৰ দাম 6,200 টকাৰ পৰা 6,600 টকালৈ, আৰু চেনি প্ৰতি কুইণ্টলৰ দাম 4,700 টকাৰ পৰা 5,400 টকালৈ। তামোলৰ বজাৰ দৰ প্ৰতি পোনৰ তামোলৰ বজাৰ দৰ প্ৰতি পোনত 300 টকাৰ পৰা 500 টকালৈ, পাণ প্ৰতি কুৰিত 150 টকাৰ পৰা 200 টকালৈ, মিঠাতেলৰ 15 কেজিৰ প্ৰতিটো টিনৰ মূল্য 2,180 টকাৰ পৰা 2,550 টকাৰ ভিতৰত, বনস্পতি ঘিৰ 15 কেজিৰ টিনৰ বজাৰ দৰ 2,240 টকাৰ পৰা 2,280 টকালৈ, ঘেঁহুৰ বজাৰ দৰ প্ৰতি কুইণ্টলত 2,300 টকাৰ পৰা 3,000 টকালৈ। আজিৰ বজাৰ দৰৰ সবিশেষ ইমানেই।
1: पुतला बोल रहे
2: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं?
1: मतलब
2: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी शुद्धता झलकती थी हाँ? माटी भी तंदुरुस्त और लोग पहली वाली बात कहाँ
1: पर हम तो सब यही डाले हैं
2: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
1: सच
2: है एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
1: ठीक है भाई मैं भी आज से जैविक खेती शुरू करूंगा
3: माटी से प्रेम की परंपरा है परंपरागत खेती
0: श्रोता सकल আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: ঘৰৰ খৰচৰ পইচা দিয়কচোন হেৰি
1: এয়া ৰেচনৰ 15,000 টকা পাচলিৰ 2,000 টকা
0: আৰু লাইট বিলৰ
1: এতিয়া 15 টকা কেনেকৈ দিওঁ বাৰু
0: পাহৰিয়েই গৈছিলোঁ এতিয়া চ'লাৰ পেনেল লগালে ন গতিকে যি 4,000 টকা বাছিল সেইখিনিৰে শ্বপিং কৰা যাওক
1: পাক্কা পি এম সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক pmsuryaghar.gov.in

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হল অহা 9 আগষ্টৰ পৰা উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব বুলি শিৱসাগৰত মুখ্যমন্ত্ৰী প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ কাইলৈ উজনি অসমৰ বান পৰিস্থিতি পৰিদৰ্শন জনসাধাৰণক স্বগণনাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ আহান অহা 4 মাহৰ ভিতৰত তামোলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভ কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ প্ৰকাশ আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাত কিছু সময় পাছত মোহন বাগান ছুপাৰ জায়েণ্টছ আৰু ছাউথ ইউনাইটেড এফ চিৰ খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত অহা 9 আগষ্টৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব আৰু সংশ্লিষ্ট জিলাকেইখনৰ আয়ুক্তই সাহায্য লাভ কৰিবলগীয়া লোকৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰিব। বান পৰিস্থিতি পৰ্যালোচনাৰ বাবে উজনি অসমলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দ্বিতীয় দিনা শিৱসাগৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ক্ষয় ক্ষতিৰ বাস্তৱিক মূল্যায়ন আৰু স্বচ্ছভাৱে সময়মতে পুনৰ্বাসন সাহায্য সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই জৰীপৰ দিহা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পৰিস্থিতি স্বাভাৱিক হোৱালৈকে প্ৰতিটো প্ৰভাৱিত পৰিয়ালৰ সৈতে থিয় দিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ।
1: আমি প্ৰচেষ্টা কৰিছো যে বানাক্ৰান্ত ৰাইজক কেনেকৈ আমি সহায় কৰিব পাৰো। 9 তাৰিখৰ পৰা আমি জৰীপো আৰম্ভ কৰিম যাতে বানাক্ৰান্ত ৰাইজক আমি যিমান সোনকালে পাৰো আমি সহায়ৰ হাত আগবঢ়াব পাৰো। যাৰ ক্ষতি হৈছে আমি দি দিম আৰু প্ৰায় 1 লাখ মানুহৰ তালিকা বনিছে, গতিকে আমি আৰু তাত বহুত বেছি চোৱা নাই। জিলা আয়ুক্তই যাৰ নাম দিছে তাকে আমি দিছো। নাগালেণ্ড চৰকাৰে কি নীতি ল'ব কি নীতি নল'ব সেইটো ভাৰত চৰকাৰৰ থ্ৰুদি আমি কথা পাতিব লাগিব, কিন্তু অসমৰ ভিতৰত কোনো ইলিগেল তাতে মাইনিং নহয়।
0: মুখ্যমন্ত্ৰীয়ে কয় যে ইতিমধ্যে 1 লাখ লোকৰ নাম সাহায্য লাভ কৰিবলগীয়া লোকৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বান সাহায্যৰ প্ৰথম পৰ্যায়ত 15,000 টকাকৈ প্ৰদান কৰা হৈছে আৰু দ্বিতীয় পৰ্যায়ত 10 আগষ্টত 10,000 টকাকৈ বিতৰণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। আজি পুৱাৰ ভাগত মুখ্যমন্ত্ৰীয়ে জিলাখনৰ আশ্ৰয় শিবিৰত থকা বান ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰে। ডঃ শৰ্মাই ৰাজীৱ গান্ধী ইনষ্টিটিউট অব পেট্ৰলিয়াম টেকনলজি প্ৰতিষ্ঠানত বৰ্তমান আশ্ৰয় গ্ৰহণ কৰি থকা 1,400গৰাকী বানপীড়িত লোকৰ সমস্যাৰ বুজ লয়। প্ৰতিষ্ঠানটোৰ চৌহদত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে বানত প্ৰাণহানি হোৱা 10 জন লোকৰ নিকটাত্মীয়ক 5 লাখ টকাকৈ আনুষ্ঠানিকভাৱে প্ৰদান কৰে। ইয়াৰ পাছত তেওঁ পানবেচাকে ধৰি বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি স্থানীয় লোকৰ অভাৱ অভিযোগ সন্দৰ্ভত মত বিনিময় কৰে। শিৱসাগৰ নগৰত জমা হৈ থকা পানী উচ্চ ক্ষমতাসম্পন্ন পাম্প ব্যৱহাৰ কৰি নিষ্কাশন কৰাৰ লগতে নতুনকৈ নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথত পৰ্যাপ্ত নলা নৰ্দমা ব্যৱস্থা নথকাৰ ফলত পানী ওলাই যাব নোৱাৰাৰ বিষয়টো ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ দৃষ্টিগোচৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। উজনি অসমত প্ৰলয়ংকাৰী বানৰ কাৰণ আৰু খনন কাৰ্য সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ জটিলতাৰ বাবে বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰা হ'ব। বানৰ কাৰণ নিৰ্ণয়ৰ বাবে উপগ্ৰহীয় তথ্যৰ সহায়ত IIT গুৱাহাটী বা ৰুৰ্কীৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ জৰিয়তে বিজ্ঞানসন্মত অধ্যয়ন কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে।
1: নগৰৰ পানীটো ব্ৰহ্মপুত্ৰৰ অলপ সীমাটোৰ ওপৰত থাকিলে পানীখিনি ওলাই যোৱাত অসুবিধা হয়। পাম্প আদি লগাব পাৰি নেকি তাৰ ব্যৱস্থা আমি কৰি আছো। যোৱাকালি অইল ইণ্ডিয়াৰ পৰাও পাম্প আহিছে। আমি চেষ্টা কৰিম যিমান সোনকালে পাৰি পানীটো ফ্লাছ আউট কৰাৰ কাৰণে। হাইৱেটো এটা মথাউৰি টাইপ হৈছে আৰু হাইৱেটোৰ কাৰণে ইফালৰ পৰা পানী সিফালে অহা নাই। আচলতে শিৱসাগৰ চৰাইদেউ জিলাত আগত বানপানী নাছিল কাৰণে হাইৱেটোৰ ডিজাইনটো তেনেকুৱা হ'ল। এতিয়া মই NHIDCLক অনুৰোধ কৰিম যাতে ক্ৰছ ড্ৰেইনেজ কৰি দিয়া যায়, কাৰণ এইটো আগত তেনেকুৱা হোৱা নাছিল কাৰণে এইফালে তেওঁলোকে ক্ৰছ ড্ৰেইনেজ খুব কম দিছিল।
0: কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই কাইলৈ উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'ব। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িতৰ সৈতে মত বিনিময় কৰিব। তেওঁ বান শিবিৰত থকা লোকসকলৰ অৱস্থাৰো বুজ ল'ব। তদুপৰি ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব।

0: মন্ত্ৰীগৰাকীয়ে কাইলৈ নাগালেণ্ডৰ মন জিলালৈ গৈ তাত বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত ৰাইজক সাক্ষাৎ কৰিব। ইয়াৰ পাছতে তেওঁ ডিব্ৰুগড়লৈ উভতি আহি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব। পৰহিলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। তেওঁ ইটানগৰত অৰুণাচল প্ৰদেশ চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতেও আলোচনাত মিলিত হ'ব। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি আৰু লখিমপুৰ জিলাৰ 380খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত 1,28,071 লোক প্ৰভাৱিত হোৱাৰ উপৰি 14,230 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। শিৱসাগৰ জিলাত কালি পুনৰ দুটা মৃতদেহ উদ্ধাৰৰ পাছত ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 87 হৈছেগৈ। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ৰাজ্যখনত এইবাৰৰ বানত ৰাজ্যৰ মুঠ 25খন জিলাৰ 2,200খন গাঁৱৰ 11 লাখৰো অধিক হয়। বানৰ ফলত 3,771টা বাসগৃহ সম্পূৰ্ণৰূপে ধবংস হয়।
1: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যৰ জনসাধাৰণক লোকপিয়লত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহান জনাইছে। ৰাজ্যপালগৰাকীয়ে আজি লোকভৱনত অনলাইন স্বগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি কয় যে এই প্ৰক্ৰিয়া সৰল, নিৰাপদ, স্বচ্ছ আৰু ব্যৱহাৰকাৰীৰ বাবে অনুকূল। তেওঁ কয় যে মাত্ৰ কেইমিনিটমানৰ ভিতৰতে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰা যায়। এই প্ৰক্ৰিয়াই সঠিক আৰু নিৰ্ভৰযোগ্য ৰাষ্ট্ৰীয় তথ্য ভাণ্ডাৰ গঢ়ি তোলাৰ অৱদান আগবঢ়াই ৰাষ্ট্ৰীয় দায়িত্ব পূৰণ কৰাৰ সুযোগ বহন কৰা বুলি শ্ৰী আচাৰ্যই মন্তব্য কৰে।
2: जनगणना हमारे लोकतंत्र का एक राष्ट्रीय कर्तव्य है और दायित्व है। जनगणना 2027 के अंतर्गत सेल्फ एन्यूमरेशन स्वगणना पोर्टल के माध्यम से आज मैंने स्वयं अपनी स्वगणना को बहुत ही आसान ढंग से पूर्ण कर लिया और इसी के साथ मैं अपने असम के प्रिय नागरिकों से अपील करता हूँ, आप भी इस बहुत ही राष्ट्रीय अभियान में उत्साहपूर्वक भाग लें।
1: লোকপিয়লৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি ৰাজ্যপালগৰাকীয়ে কয় যে এই প্ৰক্ৰিয়াই ফলপ্ৰসূ পৰিকল্পনা, সুশাসন আৰু ৰাজহুৱা সেৱাৰ সমবিতৰণৰ ভেটিগ্ৰহ দিয়ে। তেওঁ কয় যে লোকপিয়লৰ নিৰ্ভুল তথ্যই কল্যাণমুখী আঁচনি গ্ৰহণ কৰাৰ লগতে সম্পদৰ সম আবণ্টন আৰু তথ্য আধাৰিত উন্নয়ন নীতি গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সৰ্বাত্মক আৰু বহনক্ষম উন্নয়নত লোকপিয়লৰ ভূমিকা অসীম বুলি তেওঁ মন্তব্য কৰে। তেওঁ নিৰ্ভুল আৰু সম্পূৰ্ণ তথ্য প্ৰদান কৰি ৰাজ্যৰ জনসাধাৰণক স্বগণনাৰ সুযোগ গ্ৰহণ কৰিবলৈ আৰু 16 আগষ্টৰ ভিতৰত নিজৰ আৰু পৰিয়ালৰ সদস্যসকলৰ স্বগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে নিজৰ পৰিয়ালৰ সদস্য, বন্ধু, ওচৰ চুবুৰীয়া আৰু সতীৰ্থসকলকো লোকপিয়লত অংশগ্ৰহণ কৰাৰ বাবে উৎসাহ যোগাবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। অহা 4 আগষ্টৰ ভিতৰত তামোলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভ কৰাৰ সম্ভাৱনা আছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। আজি তামোলপুৰৰ কচুবাৰীত নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়খন স্বাস্থ্যমন্ত্ৰী সিংহল আৰু জিলাখনৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পৰিদৰ্শন কৰে। মহাবিদ্যালয়খনৰ 90% নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে আৰু অহা 4 মাহৰ ভিতৰত বাকী 10% কাম সম্পূৰ্ণ হ'ব বুলি শ্ৰীসিংহলে প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ পাছত আন্তঃবিভাগত ৰোগী চোৱাৰ কাম আৰম্ভ হ'ব। ভাৰতীয় চিকিৎসা পৰিষদৰ অনুমোদন লাভ কৰাৰ পাছত অহা বছৰ চিকিৎসা মহাবিদ্যালয়ৰ কামো আৰম্ভ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
3: তামোলপুৰত নিৰ্মিত অৱস্থাত থকা মেডিকেল কলেজৰ পৰিদৰ্শন আমি কৰিলোঁ। প্ৰায় 170 বিঘাত এই ডেভেলপমেণ্টটো হৈ আছে। এই মেডিকেল কলেজ বহুত ধুনীয়াকে বনোৱা হৈছে, ধুনীয়া আৰ্কিটেকচাৰ আছে। মেডিকেল কলেজ প্ৰায় নিৰ্মাণাধীন, নিৰ্মাণ সম্পূৰ্ণ হৈছে। 10% কাম বাকী আছে, কিন্তু শেষত 10% কামত কিছু সময় লাগে। মই ভাবোঁ যে আৰু 4 মাহৰ ভিতৰত এই কামটো সম্পূৰ্ণ হ'ব আৰু সম্পূৰ্ণ হোৱাৰ পিছত ইনস্পেকশ্যন কৰিম। ইনস্পেকশ্যনৰ পিছত সৰুকৈ OPD এটা আমি ইয়াত আৰম্ভ কৰিম আৰু OPD আৰম্ভ হোৱাৰ পিছত NCIক আমি আবেদন জনাম। NCIৰ অনুমোদন হোৱাৰ পিছত অহা বছৰ ইয়াত কলেজ হ'ব।
1: শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি চৰাইদেউত বিদ্যালয় শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত জিলাখনৰ বান প্ৰভাৱিত 110খন বিদ্যালয়ৰ গৃহ, শ্ৰেণীকোঠা, আচবাব, শিক্ষণ সামগ্ৰী আৰু অন্যান্য আন্তঃগাঁথনি সামগ্ৰীৰ ক্ষয়ক্ষতিৰ বিস্তৃত পৰ্যালোচনা কৰা হয়। বানৰ ফলত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহত শীঘ্ৰে শিক্ষাৰ স্বাভাৱিক পৰিৱেশ ঘূৰাই অনাৰ বাবে পদক্ষেপ লোৱাত বৈঠকত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। বিদ্যালয় শিক্ষা বিভাগে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন 2019 আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি ৰাজ্যৰ চৰকাৰী, প্ৰাদেশিকৃত নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ বাবে বিদ্যালয় পৰিচালনা সমিতি গঠনৰ প্ৰক্ৰিয়া সন্দৰ্ভত এখন অধিসূচনা জাৰি কৰিছে। অধিসূচনা মতে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত পূৰ্বৰ বিদ্যালয় উন্নয়ন পৰিচালনা সমিতিৰ পৰিৱৰ্তে বিদ্যালয় পৰিচালনা সমিতি গঠন কৰিব লাগিব। শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ এমাহৰ ভিতৰত এই সমিতি গঠন কৰিব লাগিব। বিদ্যালয় পৰিচালনা সমিতিত ছাত্ৰ ছাত্ৰীৰ অভিভাৱক, শিক্ষাবিদ

0: স্থানীয় চৰকাৰী কৰ্তৃপক্ষৰ প্ৰতিনিধি, বিষয় বিশেষজ্ঞ, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু পিছপৰা শ্ৰেণীৰ প্ৰতিনিধি অন্তৰ্ভুক্ত কৰিব লাগিব। ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ হাৰ অনুসৰি বিদ্যালয় পৰিচালনা সমিতিৰ সংখ্যা নিৰ্ধাৰণ কৰা হ'ব। অধিসূচনাত উল্লেখ কৰা মতে সমিতিয়ে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীসকলৰ পুনৰ নামভৰ্তি কৰা, প্ৰধানমন্ত্ৰী পৰিপুষ্টি শক্তি নিৰ্মাণ আঁচনি আৰু স্বাস্থ্য সম্পৰ্কীয় পদক্ষেপসমূহ পৰ্যবেক্ষণ কৰা, বিদ্যালয়ৰ বাজেট পুনৰীক্ষণ কৰা আদি কাম কাজসমূহৰ তদাৰক কৰিব লাগিব। বাতৰি পৰৱৰ্তী অংশ শুনক অৰুণিমা গোস্বামীৰ পৰা।
1: প্ৰসিদ্ধ গীতিকাৰ আনন্দীৰাম দাসৰ পুণ্যতিথি উপলক্ষে আজি তেওঁৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা হৈছে। বনকোৰ উপাধিৰে সন্মানিত দাসক বনগীতৰ স্ৰষ্টা বুলিও অভিহিত কৰা হৈছিল। অসমীয়া চলচ্চিত্ৰ বদন বৰফুকন, লাচিত বৰফুকন, পাৰঘাট আৰু ভক্ত প্ৰহ্লাদৰ বাবে গীত ৰচনা কৰা গীতিকাৰগৰাকীয়ে বিৰহী আৰু সুৰ নিজৰা নামৰ দুখন প্ৰকাশিত গীতৰ সংকলনেৰে অসমীয়া গীতি সাহিত্যক চহকী কৰি থৈ গৈছে। 1959 চনত গুৱাহাটীৰ প্ৰগতি শিল্পী সংঘই তেওঁক বনকোৰ আৰু নিউ আৰ্ট প্লেয়াৰ্ছে বনগীতৰ ওজা উপাধিৰে সন্মানিত কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বনামধন্য শিল্পীগৰাকীৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা জ্ঞাপন কৰি দিয়া বাৰ্তাত তেওঁৰ গীতসমূহে অসমীয়া সংগীতক সমৃদ্ধ কৰাৰ লগতে বহু প্ৰজন্মৰ হৃদয় স্পৰ্শ কৰি আহিছে বুলি মত প্ৰকাশ কৰে। শিল্পীগৰাকীৰ সৃষ্টিৰাজি আজিও সমানে প্ৰাসংগিক আৰু প্ৰেৰণাদায়ক বুলিও তেওঁ মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বনকোৱাৰ আনন্দীৰাম দাসৰ অৱদানে অসমীয়া গীতি সাহিত্য তথা সংগীত জগতক স্বকীয় মৰ্যাদা প্ৰদান কৰি গৈছে বুলি মত প্ৰকাশ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত আজি পৰ্যন্ত 73 জন সাক্ষীয়ে সাক্ষ্য দিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাক্ষীসকলৰ সাক্ষ্যদান প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰটোত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ পাছতে আদালতত যোৱা 9 জুনত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত 394 গৰাকী সাক্ষীৰ নাম সন্নিৱিষ্ট হৈছে। যোৱা নিশা আৰু আজি বিয়লিৰ ভাগত অহা এজাক বৰষুণৰ ফলত গুৱাহাটী মহানগৰৰ কেইবাটাও অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। অনিলনগৰ, হাতীগাঁও, ৰুক্মিণীগাঁও, কাহিলিপাৰা, দক্ষিণগাঁও, বেলতলাৰ চাৰ্ভে আদি অঞ্চলত কৃত্ৰিম বানৰ ফলত জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। অনিলনগৰত SDRFএ নাৱেৰে স্থানীয় লোকক যাতায়াতৰ ক্ষেত্ৰত সহায় কৰিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক দীপলু ৰঞ্জন শৰ্মাই অনিলনগৰত উপস্থিত হৈ বান সমস্যাৰ বুজ লোৱাৰ লগতে ৰাইজৰ সৈতে মত বিনিময় কৰে। কাছাৰ জিলাৰ লক্ষীপুৰ থানা এলেকাৰ ভুৱন পাহাৰৰ পাদদেশৰ মতিনগৰ অঞ্চলত অসম আৰক্ষী আৰু আছাম ৰাইফলছে যুটীয়াভাৱে অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু হেৰইন জব্দ কৰে। অভিযানকালত 3 জন লোকক গ্ৰেপ্তাৰ কৰা হয়। লোককেইজনৰ পৰা 14 কিলোগ্ৰাম ওজনৰ নিচাযুক্ত টেবলেট আৰু 223 গ্ৰাম হেৰইন জব্দ কৰা হয়। জব্দ কৰা নিচাযুক্ত সামগ্ৰীখিনিৰ বজাৰ মূল্য আনুমানিক 28 কোটি টকা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। ঘটনাৰ পাছতে আৰক্ষীয়ে NDPS আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে দলীয় শৃংখলা ভংগ আৰু দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত দৰং জিলা কংগ্ৰেছ কমিটীৰ অন্তৰ্গত বেছিমাৰী ব্লকৰ 10 গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্যক দলৰ পৰা বহিষ্কাৰ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে তৎকালে কাৰ্যকৰী হোৱাকৈ আৰু পৰৱৰ্তী নিৰ্দেশনা নহা পৰ্যন্ত এই নিৰ্দেশ জাৰি কৰা হৈছে। দলীয় অনুশাসন বৰ্তাই ৰখাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক হীৰেন্দ্ৰনাথ শৰ্মা আৰু পঞ্জীয়ক পংকজ বৰঠাকুৰে বিশ্ববিদ্যালয়খনৰ বিভিন্ন দিশ সামৰি ক্ৰীড়া আৰু যুৱ কল্যাণ তথা অন্যান্য দপ্তৰৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ সৈতে কালি আলোচনাত মিলিত হয়। এই পৰ্যালোচনা বৈঠকত বিশ্ববিদ্যালয়খনত আৰম্ভ কৰা বিভিন্ন নতুন পাঠ্যক্ৰম, বিশ্ববিদ্যালয়খনৰ সাফল্য তথা সন্মুখীন হোৱা সমস্যাসমূহৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে বুজ লয়। বিশ্ববিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী নিযুক্তিকে ধৰি অন্যান্য দিশসমূহ শীঘ্ৰে সম্পূৰ্ণ কৰি পূৰ্ণতা প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত কিছু সময়ৰ পাছত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া এখন খেলত মোহন বাগান ছুপাৰ জায়েণ্টছ ছাউথ ইউনাইটেড FCৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মোহন বাগানে প্ৰতিযোগিতাৰ 135 বছৰীয়া ইতিহাসত এতিয়ালৈ 17 বাৰ খিতাপ দখল কৰিছে। ইপিনে বিগত বছৰত ডুৰাণ কাপ প্ৰতিযোগিতাত আত্মপ্ৰকাশ ঘটা ছাউথ ইউনাইটেড FCয়ে শক্তিশালী মোহন বাগানৰ বিৰুদ্ধে সৰ্বশক্তিৰে খেলপথাৰত অৱতীৰ্ণ হ'ব বুলি ফুটবল অনুৰাগীয়ে আশা প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অহা 9 আগষ্টৰ পৰা উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব বুলি শিৱসাগৰত মুখ্যমন্ত্ৰীৰ প্ৰকাশ। কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডাৰ কাইলৈ উজনি অসমৰ বান পৰিস্থিতি পৰিদৰ্শন। জনসাধাৰণক স্বগণনাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ আহ্বান। অহা 4 মাহৰ ভিতৰত তামোলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভ কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ প্ৰকাশ। আৰু ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত কিছু সময় পাছত মোহন বাগান ছুপাৰ জায়েণ্টছ আৰু ছাউথ ইউনাইটেড

ইউনাইটেড এফসির খেল। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।